নমস্কাৰ, সুপ্ৰভাত। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি শনিবাৰ, 1433 ভাস্কৰাব্দৰ বহাগ মাহৰ 18 দিন, 1948 শকাব্দৰ বহাগ মাহৰ 12 দিন, 2026 খ্ৰীষ্টাব্দৰ মে' মাহৰ আজি 2 তাৰিখ। এতিয়া সময় পুৱা 5:43:40। আমাৰ অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত, লগতে নিউজ অন এ আই আৰ মোবাইল এপত।